0: होय ना तो पोरान गेले कारवा धान केवा खाय
1: पोलिस जमे राहते खालास आछे कोनो मते
2: ताल छोड़ा पैसे जखन पड़े गेछि 20 টাকার গ্যাড করতে নাই আমারই যাবে চল বাবা গো বিদায় হই বাবা দেখো ঠাকুর যেন অকালে বিকাল না এসে পড়ে চল চল চল উফ কি বিপদই না চল চল